0: সে চাঙ্গুটু খেলে।
1: নেপাল ভাষায় ন্যায় পুষেচং মেতা।
2: सुथैया 6:30 से 7 बजे तक स्टेशन किप्स एफएम 98.3 मेगाहर्ट्ज़।